0: Saman la e hati, da, da, da, mithe, anne lekar, aaye khargosh, naram gajre lekar aaya, lombadi, dholak baja लेकर आई,
1: अच्छा
0: सबने मिलकर दावत